নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 12 দিন, 1948 শকাব্দৰ 6 আহাৰ, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 27 তাৰিখ। এতিয়া সময় পুৱা 5:33 48 ছেকেণ্ড গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অৰ্চনা দেৱী আৰু মিতালী বৰবৰা, নিয়ন্ত্ৰণ কক্ষত পপী চন্দ, নিখিল শৰ্মা, বিবেক শৰ্মা আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ দাস, ষ্টুডিঅত মই ৰুলিমণি শইকীয়া। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বন্দনা।

শ্রোতাসকলে বন্দনা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা।

বন্দনা শুনিলে। আজিৰ ভক্তিমূলক গীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলে প্ৰশান্ত মাধৱ গোস্বামীৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, বিনীতা ভূঞাৰ কণ্ঠত চিয়া গীত, পূৰ্ণকান্ত বৰগোহাঁই আৰু সংগীসকলৰ কণ্ঠত দেৱ ইছাৰ গীত, মুস্তাকিন আহমেদ আৰু সংগীবৃন্দৰ কণ্ঠত জাৰি, আৰু শেষত ভজন শুনিলে মিতালী দেৰ কণ্ঠত।

প্ৰথমেয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে পুৱা 6:15 কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 লক্ষী মহন্তৰ কণ্ঠত লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ, দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীতৰ অনুষ্ঠানত দীপক চক্ৰৱৰ্তী, লক্ষ্মী শইকীয়া, নলিনী চৌধুৰী, ডলি ঘোষ আৰু লক্ষী ৰাহাঙৰ কণ্ঠৰ গীত। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, এক ঔৰ অনেক, গুঞ্জন, প্ৰাদেশিক সংগীত, নজৰানা। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। সন্ধিয়া 6:10 পৰা এটি অসমীয়া কথিকা ৰেডিঅ' আৰু আমাৰ জীৱন যোগোতাই আগবঢ়াব জেউতি পাঠকে। সন্ধিয়া 7:20 পৰা যুৱ কৰ্মশালা অনুষ্ঠানত অসমীয়া চিৰসেউজ গীত, অম্বিকাগিৰি ৰায় চৌধুৰী আৰু পুৰুষোত্তম দাসৰ দাস ৰচিত গীতৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী কবীন্দ্ৰ দাস।

ভাগ ল'ব দীক্ষিতা কোঁৱৰ, প্ৰবাল ডেকা, হিমাশ্ৰী শৰ্মা, বৰ্ণালী দেৱী, তনয়া গোস্বামী, নিৰ্মালী দাস, কৃতিকৃষ্টি বৰা আৰু মৰমী দেৱীয়ে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

লগতে আছে মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান আৰু মোৰ অনুভৱৰ গীত। নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ঘোষ ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। নিশা 10:00 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ আলী খানৰ সৰুদ বাদন ৰাগ বেহাগ।

এইবাৰিয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত পৰিৱেশ ৰক্ষাত কৃষকৰ দায়িত্ব, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ কাবেৰী মহন্ত আৰু সমীৰণ পাঠকে। অনুষ্ঠানটি আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী অনামিকা দাসৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ শ্ৰুতি ডেকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:30 কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে যুগুতোৱা ধাৰাবাহিক সমাগত সময়ৰ তৃতীয় খণ্ড, ৰচনা দিগন্ত মাধৱ গোস্বামীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো কৃষ্ণা লহকৰ বৰদলৈৰ কণ্ঠত ভজন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো লক্ষী মহন্তৰ কণ্ঠত দুটি লোকগীত।

লক্ষী মহন্তৰ কণ্ঠত লোকগীত শুনিলে শিল্পীৰ কণ্ঠত পুনৰ লোকগীত শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন প্ৰথমে আৰাধনা ছবিৰ এটি গীত কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠত গীতৰ কথা আনন্দ বক্সীৰ সংগীত পৰিচালনা এছ ডি বৰ্মনৰ

লতা মঙ্গেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছো দো ৰাস্তে ছবিখনৰ এটি গীত। গীতটি লিখিছে আনন্দ বক্সীয়ে, সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰীলালৰ।

মধুবন অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আনন্দ বক্সৰ গীতৰ কথা আৰু লক্ষ্মীকান্ত পিয়াৰীলালৰ সংগীতেৰে সজোৱা লতা মংগেশকাৰ আৰু মুকেশৰ কণ্ঠত ফাৰ্ষ্ট ছবিখনৰ এই গীতটি।

চিকাৰ ছবিখনত সেয়া আছিল আজা ভোছলে আৰু সংগীসকল। সংগীত পৰিচালনা শংকৰ জয়কিষণৰ। মধুবন অনুষ্ঠানত এইবাৰ আগবঢ়াইছো কব কিউৱাৰ কাহা ছবিখনৰ গীত মহম্মদ ৰফি আৰু আজা ভোছলেৰ কণ্ঠত, গীতিকাৰ ইন্দিৱাৰ, সংগীত পৰিচালনা কল্যাণজী আনন্দজীৰ।

মধুবন অনুষ্ঠানৰ শেষত এইবাৰ আগবঢ়াইছো মহম্মদ ৰফিৰ কণ্ঠত য়কীন ছবিখনৰ এটি গীত। গীতটি লিখিছে হাছৰত জয়পুৰীয়ে, সংগীতেৰে সজাইছে শংকৰ জয়কিষণৰে।

0: মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটিৰে সামৰা হ'ল আজিৰ মধুবন অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰি কৈছো মনজিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ছেছেলছ অভিমুখে ৰাওনা হৈছে। ভেনিজুৱেলাত দুটাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 900 বৃদ্ধি পাইছে। ভাৰতে দেশখনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন এমিষ্টেট মুকলি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত দেশৰ প্ৰথমটো সমবায় ভিত্তিক টেক্সি সেৱা ভাৰত টেক্সি মুকলি কৰিব। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 আৰু ছেনেগালে ইৰাকক 5-0 পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ছেছেলছ অভিমুখে ৰাওনা হৈছে। শ্ৰীমোদীয়ে এই ভ্ৰমণকালত ছেছেলছৰ ৰাষ্ট্ৰ দিৱসৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। 2015 তেওঁ শেষবাৰৰ বাবে দেশখন ভ্ৰমণ কৰিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে এই অনুষ্ঠানত নৌসেনাৰ 2 জাহাজৰ লগতে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ এটা দলে অংশগ্ৰহণ কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ছেছেলছৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মনিক সাক্ষাৎ কৰি দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰাৰ উপৰি পাৰস্পৰিক স্বাৰ্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত বিনিময় কৰিব। শ্ৰীমোদীয়ে দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দিব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে ভাৰত আৰু ছেছেলছৰ মাজত ঐতিহাসিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ সম্পৰ্কৰ আধাৰত দীৰ্ঘদিনীয়া অংশীদাৰিত্ব আছে। ভাৰত মহাসাগৰ খণ্ডত গুৰুত্বপূৰ্ণ সামুদ্ৰিক চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে ভাৰতৰ মহাসাগৰ দৰ্শন আৰু গোলকীয় দক্ষিণৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ দিশত ছেছেলছ অন্যতম গুৰুত্বপূৰ্ণ দেশ হিচাপে বিবেচিত হৈছে। ভেনিজুৱেলাত দুটাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 900 বৃদ্ধি পাইছে। ভূমিকম্পত প্ৰায় 3,300 লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। উদ্ধাৰকাৰীসকলে দেশখনৰ ৰাজধানী চহৰ কাৰাকাছৰ সমীপৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত স্থানসমূহৰ পৰা আহত লোকসকলৰ জীৱন বচোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। কাৰাকাছ আৰু ইয়াৰ সমীপৰ উপকূলীয় চহৰ লা গুৱাইৰাৰ আট্টালিকাসমূহৰ ধবংসাৱশেষৰ মাজৰ পৰা সহায় বিচাৰি মানুহৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে দেশখনত যোৱা বৃহস্পতিবাৰে প্ৰথমে 7.2

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই অভিযানৰ অংশ হিচাপে আজি পুৱা ভাৰতীয় বায়ুসেনাৰ C-17 গ্লোব মাষ্টাৰ বিমানখনেৰে মানৱীয় সাহায্য সামগ্ৰী আৰু 41 জনীয়া এটা উদ্ধাৰকাৰী দল ভেনেজুৱেলা অভিমুখে ৰাওনা হৈছে। এই সাহায্যসমূহৰ ভিতৰত এটা ভাৰতীয় চিকিৎসা কাৰ্যবাহিনী, ভাৰতীয় সেনাৰ ফিল্ড হাস্পতাল গোট, 30 টন সাহায্য সামগ্ৰী, 6 টন ঔষধ আৰু অন্যান্য চিকিৎসা সামগ্ৰী তথা BHISHM শীৰ্ষক প্ৰজেক্টৰ আৰোগ্য মৈত্ৰীৰ অধীনত ভাৰতে বিকশাই তোলা দুটা থলুৱা পৰ্টেবল হাস্পতাল ব্যৱস্থা আছে। আনহাতে 41 জনীয়া দলটোত অভিজ্ঞ উদ্ধাৰকাৰী আৰু চিকিৎসক আছে, যিসকলে ভেনেজুৱেলাৰ কৰ্তৃপক্ষৰ সৈতে ক্ষতিগ্ৰস্ত স্থানসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানত অংশ ল'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দেশখনৰ দুৰ্যোগৰ সময়ত ভাৰত তেওঁলোকৰ সৈতে আছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত দেশৰ প্ৰথমটো সমবায়ভিত্তিক টেক্সি সেৱা ভাৰত টেক্সি মুকলি কৰিব। 3 দিনীয়া গুজৰাট ভ্ৰমণলৈ যোৱা শ্ৰীশ্বাহে কেইবাটাও প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভণি কৰাৰ লগতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, উপ মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী, সমবায় খণ্ডৰ প্ৰতিনিধি আৰু 4000ৰো অধিক টেক্সি চালকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ সময়ত শীৰ্ষ প্ৰদৰ্শনকাৰী চালকসকলক প্লেটফৰ্ম শ্বেয়াৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এই সেৱাই কেৱল গুজৰাটতেই 1.5 লাখৰো অধিক চালক আৰু 7 লাখ গ্ৰাহক পঞ্জীয়ন কৰি দৈনিক 35 কৰোৰো অধিক যাত্ৰা সম্পূৰ্ণ কৰিবলৈ সমৰ্থ হৈছে। প্ৰথম অৱস্থাত আহমেদাবাদ, ছুৰাট আৰু বদোদৰাকে ধৰি গুজৰাটৰ 14খন ডাঙৰ চহৰত এই সেৱা আৰম্ভ কৰা হ'ব আৰু এমাহৰ ভিতৰত সমগ্ৰ ৰাজ্যখনক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আজি দুদিনীয়া ভ্ৰমণসূচীৰে কৰ্ণাটকলৈ যাব। আজি তেওঁ কৰ্ণাটকৰ বেংগালুৰুত নন্দপ্ৰভু শ্ৰী কেম্পেগৌড়াৰ 517 সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। কাইলৈ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু আন্তৰ্জাতিক মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে আয়োজন কৰা নিচামুক্ত ভাৰত অনুষ্ঠানত অংশ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখিছে। এদিন পূৰ্বে হৰ্মুজ প্ৰণালীত এখন মালবাহী জাহাজত ইৰাণে ড্ৰোন আক্ৰমণ কৰাৰ প্ৰতিশোধত আমেৰিকাৰ প্ৰতি আক্ৰমণ অব্যাহত আছে। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে চেণ্টকমে জনোৱা মতে তেওঁলোকৰ বাহিনীয়ে সমগ্ৰ ইৰাণত ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰ জৰিয়তে ইৰাণৰ উপকূলীয় ৰাডাৰ কেন্দ্ৰসমূহ লক্ষ্য কৰি লৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হোৱাইট হাউছত সংবাদমেল সম্বোধন কৰাৰ কিছু সময়ৰ পাছতেই এই আক্ৰমণ সংঘটিত হয়। ইফালে ইৰাণে বহিৰাষ্ট্ৰৰ জাহাজসমূহক এই পথ ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়াৰ মাত্ৰ কেইঘণ্টামান পিছতেই ওমানৰ উপকূলত এখন কণ্টেইনাৰ জাহাজ দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি বৃহস্পতিবাৰে ব্ৰিটিছ সেনাই প্ৰকাশ কৰে। ইউনাইটেড কিংডমৰ মেৰিটাইম ট্ৰেড অপাৰেচন চেণ্টাৰে জনোৱা মতে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই। ওমানৰ সমীপত বাণিজ্যিক জাহাজখনত আক্ৰমণৰ পিছতেই আবদ্ধ জাহাজসমূহ আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাই খালী কৰাৰ কাম স্থগিত ৰাখিছে। কেন্দ্ৰীয় গ্ৰাম উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে নতুন দিল্লীত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন সন্মিলন 2026ত অধ্যক্ষতা কৰিব। এই সন্মিলনত গ্ৰামোন্নয়ন মন্ত্ৰী, শীৰ্ষ চৰকাৰী বিষয়া আৰু সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিশেষজ্ঞসকলে সৰ্বাংগীন গ্ৰামোন্নয়নৰ বিভিন্ন দিশ আলোচনা কৰাৰ লগতে এই ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে গ্ৰাম্য ভাৰতৰ বাবে ভৱিষ্যতৰ ৰূপৰেখা প্ৰস্তুত কৰিব। শ্ৰীচৌহানৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে এনে বৃহৎ পৰিসৰত ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন সন্মিলন অনুষ্ঠিত কৰা হ'ব। এই সন্মিলনে গাঁওসমূহ বিকাশৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যসমূহক একলগ কৰিব। সন্মিলনত VBG ৰামজী আঁচনিৰ ৰূপায়ণ, গাঁও পঞ্চায়ত পৰ্যায়ত পৰিকল্পনা শক্তিশালী কৰা আৰু সম্পদৰ উপযুক্ত ব্যৱহাৰ সুনিশ্চিত কৰাৰ দিশত আলোচনা কৰা হ'ব। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত দুখনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত যোৱা নিশা আয়াৰলেণ্ডে ভাৰতক 36 ৰাণত পৰাস্ত কৰে। ক্ৰিকেটৰ যিকোনো ফৰ্মেটত ভাৰতৰ বিৰুদ্ধে এয়া হৈছে আয়াৰলেণ্ডৰ প্ৰথমটো জয়। ভাৰতে 163

0: ৰাণৰ বিজয়লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 5 বলতেই আটাইকেইটা উইকেট হেৰুৱাই 148 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলৰ হৈ অভিষেক শৰ্মাই 50 আৰু শিৱম দুবেই 25 ৰান কৰাৰ বিপৰীতে আন খেলুৱৈসকলৰ প্ৰদৰ্শন আশাব্যঞ্জক নাছিল। আয়াৰলেণ্ডৰ হৈ মেথিউ হোলাৰ্ট আৰু মেথিউ হামফ্ৰিজে 3টাকৈ উইকেট লাভ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা মাছাচুচেটছত অনুষ্ঠিত এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে গ্ৰুপ আইৰ অন্তিমখন খেলত ছেনেগালে ইৰাকক 5-0 পৰাস্ত কৰে। ফ্ৰান্স বৰ্তমান গ্ৰুপ আইৰ শীৰ্ষত আছে। দলটোৰ উছমান ডেম্বেলেয়ে খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিকেৰে নৰৱেৰ বিৰুদ্ধে 3-1 অগ্ৰগতিত অৰিহণা যোগায়। নৰৱেৰ হৈ থেলোনিয়াছ আজগাৰ্ডে একমাত্ৰ গলটো দিয়ে। প্ৰতিযোগিতাত বৰ্তমান গ্ৰুপ এইচৰ এখন খেলত কাবু ভাৰ্ডে আৰু ছৌদি আৰৱ মুখামুখি হৈছে। একেটা গ্ৰুপৰেই উৰুগুৱেৰ বিৰুদ্ধে চলি থকা আন এখন খেলত স্পেইনে 1-0 অগ্ৰগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 3-দিনীয়া ভ্ৰমণসূচীৰে আজি ছেছেলছ অভিমুখে ৰাওনা হৈছে। ভেনেজুৱেলাত 2টাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 900 বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান আৰম্ভণিতে শুনাবলৈ লৈছো নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীতৰ কথা ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ।

অনুষ্ঠানত এইবাৰ এয়া তৰালি শৰ্মা আৰু নিখিলেশ বৰুৱা। গীতৰ কথাসুৰ ব্ৰজেন ৰায় চৌধুৰীৰ।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো অৰ্পণা দত্ত চৌধুৰীৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ এয়া দেৱজিৎ আৰু প্ৰিয়ংকাৰ কণ্ঠৰ গীতৰ কথা জীমণি চৌধুৰীৰ।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিউ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগতে অন্যান্য মানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো এটা শাখাত বিই বা বি টেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগতে 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বনচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজিৰ বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থী বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰভিজনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগতে 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। চি এ আই আই বি, এম বি এ অথবা চি এ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডাইৰেক্টৰ, দ্য আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্লৰ, হেড অফিচ, এইচ বি ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7 8 1 0 0 1। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ৱেবছাইটটো পুনৰবাৰ কৈছো, acab.bank.in। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সামাচাৰ প্ৰভাত, 8:15 মৰ্নিং নিউজ, 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ।
3: এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্জিত গগৈয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱাৰ বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সম্পৰ্কে আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে।
4: আজি মহামান্য উচ্চ ন্যায়ালয়ে আপোনাৰ 2 বজাত আজি এইটো মেটাৰটো ফিক্স কৰি ৰাখিছিল ডেলিভাৰী অব অৰ্ডাৰৰ কাৰণে, তাতে আজি নাকচ কৰিছে। আৰু উচ্চ ন্যায়ালয়ে নাকচ কৰোঁতে কোৱা গৈছে কি যি নথি পত্ৰ দিয়া গৈছিলে বা সাক্ষীৰ যি বয়ান দিয়া গৈছিলে সেইখিনি ইৰেস্পেক্টিভ অফ দি ৰেলেভেণ্ট ডকুমেণ্টছ ছাবমিটেড এজ ৱেল এজ দি ষ্টেটমেণ্ট অফ উইটনেছেছ, কোৰ্ট এট দিছ ষ্টেজ হেজ ফাউণ্ড ইট ফিট টু ৰিজেক্ট দ্য বেইল প্লিট অফ সিদ্ধাৰ্থ শৰ্মা। আৰু ডিটেইল অৰ্ডাৰটো আপলোড হ'লে আমি আপোনালোকক এইটো দেখাব।
3: ৰাজ্যৰ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা এটি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতুখন আজি মুকলি কৰা হ'ব। দিনৰ 11:00 শ্ৰীপুৰীয়াত এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়াৰ বিধায়ক পুলক গোহাঁই উপস্থিত থাকিব। 720 মিটাৰ দৈৰ্ঘ্যৰ এই উড়ন সেতুখনে এটি ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যান জঁটৰ সমস্যা লাঘৱ কৰাৰ উপৰি ৰেল ক্ৰছিঙৰ দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ 12খন জিলাত কাইলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। বিশেষ টেট পৰীক্ষাৰ বাবে জিলা প্ৰশাসনসমূহে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ পৰিসৰত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যান বাহন চলোৱা তথা ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংশ হিচাপে সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। এই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ৰম কৰি তোলা হৈছে। 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্য দলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰি ইটাভাটা তথা চহৰৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতেই 3দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ কৰ্মচাৰীৰ উপৰি প্ৰায় 92,000 স্বাস্থ্য বিষয়া, কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মীক নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপাল পলিঅ' প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ নিবাসী তথা লাহোৱালৰ ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্জৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ক্ৰীড়া সংগঠক শৈলেন্দ্ৰনাথ ভাগৱতীৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। তেওঁৰ মৃত্যুত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত এবাৰ শুনাবলৈ লৈছো শান্ত উজিৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ইদ্ৰিছ আলীৰ, সংগীত মনজিৎ হাজৰিকাৰ।

0: আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ঘণ্টেক পাছতেই পুৱাৰ
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে আজি তিনিচুকীয়াত এইটি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উৰণ সেতু মুকলি। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালনৰ আয়োজন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা ফ্ৰান্সৰ নৰৱেক 4-1 গ'লত পৰাস্ত কৰি গ্ৰুপ আইৰ শীৰ্ষত উপনীত। নমস্কাৰ, পুৱা আঞ্চলিক বাতৰি সেইটা এতিয়া মই উৎপল কুমাৰ দাস। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানসমূহৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ অসম ভ্ৰমণসূচী বাতিল হোৱাৰ পাছত কালি ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ'নোৰ সৈতে টেলিফোনযোগে কথা বতৰা পতাৰ পাছত

0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে হোৱা এই আলোচনাত ইলেক্ট্ৰনিকছ, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন উদ্যোগ, উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত উভয় পক্ষৰ সহমত প্ৰকাশ কৰে। এই বাৰ্তালাপৰ সময়ত ভাৰতৰ এক্ট ইষ্ট পলিচিৰ অধীনত অসমৰ সৈতে চলি থকা জাপান চৰকাৰৰ অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ বাবে দেশখনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে পুনৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। ৰাজ্যৰ পথ আন্তঃগাঁথনি বিকাশৰ দিশত নৱতম সংযোজন হিচাপে তিনিচুকীয়া জিলাত নিৰ্মাণ কৰা এইটি ৰোড আৰু শ্ৰীপুৰীয়া সংযোগী উড়ন সেতুখন আজি মুকলি কৰা হ'ব। দিনৰ 11 বজাত শ্ৰীপুৰীয়াত এই উপলক্ষে আয়োজিত অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তিনিচুকীয়াৰ বিধায়ক পুলক গোহাঁই উপস্থিত থাকিব। 720 মিটাৰ দৈৰ্ঘৰ এই উড়ন সেতুখন ৰাজ্য চৰকাৰৰ 36 কোটি আৰু ভাৰতীয় ৰেলৱেৰ 29 কোটি টকাকে ধৰি মুঠ 65 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই সেতুখনে এইটি ৰোড আৰু শ্ৰীপুৰীয়াৰ পথত যান জঁটৰ সমস্যা লাঘৱ কৰাৰ উপৰি ৰেল ক্ৰছিঙত দুৰ্ঘটনা হ্ৰাস কৰিব বুলি আশা প্ৰকাশ পাইছে। ৰাজ্যৰ 12খন জিলাত কাইলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ জাৰি কৰিছে। বিশেষ টেট পৰীক্ষাৰ বাবে জিলা প্ৰশাসনসমূহে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ পৰিসৰত পৰীক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যান বাহন চলোৱা তথা ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালন কৰা হ'ব। এই দিৱসৰ অংশ হিচাপে সকলো জিলাতে জন্মৰ পৰা 5 বছৰ বয়সৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। স্বাস্থ্য বিভাগে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে। সেই অনুসৰি ৰাজ্যৰ মুঠ 45 লাখ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰায় 24,000 প্ৰতিষেধক বুথ কাৰ্যক্ষম কৰি তোলা হৈছে। 29 আৰু 30 জুনত ভ্ৰাম্যমান স্বাস্থ্য দলে ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান অভিযান চলাব। তদুপৰি বাছ আস্থান আৰু বজাৰ অঞ্চলৰ উপৰি ইটাভাটা তথা চহৰ অঞ্চলৰ বস্তি অঞ্চলৰ শিশুসকলেও পলিঅ' প্ৰতিষেধক লাভ কৰাটো নিশ্চিত কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাতে 3-দিনীয়া এই অভিযান সুচাৰুৰূপে পৰিচালনাৰ বাবে বিদ্যালয় শিক্ষা বিভাগ, মহিলা আৰু শিশু বিকাশ বিভাগৰ কৰ্মচাৰীৰ উপৰি প্ৰায় 92,000 স্বাস্থ্য বিষয়া, কৰ্মচাৰী আৰু আগশাৰীৰ স্বাস্থ্যকৰ্মীক নিয়োজিত কৰা হ'ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে সকলো পিতৃ মাতৃক এই অভিযানৰ সময়ছোৱাত শিশুক দুটুপালকৈ পলিঅ' প্ৰতিষেধক খুৱাই তেওঁলোকৰ জীৱন সুৰক্ষিত কৰিবলৈ আহান জনাইছে। শোণিতপুৰ জিলাত পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণৰ বাবে জিলা স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত কালি অতিৰিক্ত জিলা আয়ুক্ত কুলদীপ হাজৰিকাৰ সভাপতিত্বত জিলা কাৰ্যবাহিনীৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। এইবাৰ জিলাখনৰ 149,045 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বৰপেটা জিলাত এই কাৰ্যসূচী সন্দৰ্ভত আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই এইদৰে কয়।
1: কাইলৈ অৰ্থাৎ 28 জুনত পালন কৰিব ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি এইবাৰ 3-দিনীয়াকৈ অৰ্থাৎ 28, 29 আৰু 30 জুনত পালচ পলিঅ' দিৱস পালন কৰা হ'ব আৰু বৰপেটা জিলাতো ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। ভাৰতবৰ্ষক পলিঅ' মুক্তকৈ ৰখাৰ বাবে এই অতিৰিক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে 3-দিনীয়াকৈ। বৰপেটা জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যুটীয়া স্বাস্থ্য সঞ্চালক বৰপেটাৰ অধীনত এইবাৰ 0 বা 5 বছৰৰ ভিতৰত 2,79,563 শিশুক এই অভিযান সামৰি লোৱা হ'ব। বৰপেটা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ভূপেন বৰাই জনোৱা মতে 28 জুনত টীকাকৰণ কেন্দ্ৰবোৰত শিশুক পলিঅ' প্ৰতিষেধক খুওৱা হ'ব। তাৰ পাছত 29 আৰু 30 জুনত স্বাস্থ্যকৰ্মীয়ে ঘৰে ঘৰে গৈ বা বিভিন্ন নিৰ্দিষ্ট স্থানবোৰত গৈ বাট পৰি ৰোৱা শিশুবোৰক প্ৰতিষেধক প্ৰদান কৰিব। এই অভিযান সফল কৰিবলৈ বৰপেটাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ অধীনৰ অঞ্চলত 1,225টা পলিঅ' বুথ স্থাপন কৰা হৈছে।
0: দৰং জিলাৰ 705টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত 136,120 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ বাবে 2,678গৰাকী স্বাস্থ্যকৰ্মী আৰু বিভিন্ন পৰ্যায়ত 141জন পৰিদৰ্শকক নিয়োগ কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপৰ জৰিয়তে শুনিব।

পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে কালি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰে। অভিযুক্ত আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে তেওঁক জামিন দিবলৈ অস্বীকাৰ কৰে। অধিবক্তা অনিল মিশ্ৰই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ সপক্ষে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল। জুবিন গাৰ্গৰ ব্যক্তিগত যত্ন লোৱাৰ দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ নাছিল বুলি অধিবক্তা মিশ্ৰই যুক্তি আগবঢ়ায়। সাক্ষীৰ সংখ্যা অধিক হোৱা বাবে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অজুহাত দেখুৱাই সিদ্ধাৰ্থ শৰ্মাক জামিন দিবলৈ তেওঁ আদালতক আহ্বান জনায়। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিদৰে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাত কৰিছিল সেই সন্দৰ্ভত আদালতত তথ্য দাঙি ধৰে। আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা আৰু সাক্ষীৰ বক্তব্যৰ উদ্ধৃতিৰে মহাধিবক্তাগৰাকীয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে সিদ্ধাৰ্থ শৰ্মাসহ আন আন অভিযুক্তসকলে কৰা ষড়যন্ত্ৰৰ তথ্যও আদালতৰ দৃষ্টিগোচৰ কৰে। বিশ্বৰ বিভিন্ন স্থানত পালন কৰা আন্তৰ্জাতিক মাটি কঁঠাল দিৱস আজি গোৱালপাৰা জিলাৰ নলংগা পাহাৰ গাঁৱতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে জিলাখনৰ জিঞ্জিৰাম এগ্ৰ' ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী নামৰ কৃষক সংগঠনটোৱে এই দিৱস উদযাপনৰ ব্যৱস্থা কৰিছে। এই উপলক্ষে নলংগা পাহাৰ প্ৰাথমিক বিদ্যালয়ত মাটি কঁঠালৰ প্ৰদৰ্শনী আৰু ৰাজহুৱা সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ নলংগা পাহাৰ গাঁওখন মাটি কঁঠাল বা আনাৰসৰ উৎপাদনৰ বাবে ৰাজ্যৰ ভিতৰতে বিখ্যাত। এই পাহাৰীয়া গাঁওখনৰ গাৰো সম্প্ৰদায়ৰ পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি মাটি কঁঠালৰ খেতি কৰিয়েই জীৱিকা নিৰ্বাহ কৰি আহিছে। এইবিধ খেতিৰ বাবে অতিশয় উপযোগী হিচাপে বিবেচিত ভূমিত কোনোধৰণৰ ৰাসায়নিক সাৰ অথবা কীটনাশক ঔষধ প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা নলংগা পাহাৰৰ মাটি কঁঠাল ইয়াৰ সোৱাদৰ বাবে কাষৰীয়া বঙাইগাঁও, বৰপেটা, নলবাৰী আদি জিলাৰ লগতে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানৰ উপৰি বহিঃৰাজ্যতো সমাদৃত হৈ আহিছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ মহানগৰীৰ উদ্যানসমূহত প্ৰৱেশৰ বাবে অহা 5 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ মাচুলৰ নিৰ্দিষ্ট নিৰিখ ধাৰ্য কৰা হৈছে। প্ৰাধিকৰণৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে উজান বজাৰৰ জোৰপুখুৰী উদ্যান আৰু শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত প্ৰতিজন ব্যক্তিৰ বাবে প্ৰৱেশৰ বাবে 20 টকাকৈ, আম্বাৰীৰ শ্বহীদ উদ্যানত 25 টকা, শুৱালকুছিৰ বস্ত্ৰ উদ্যান, হেঙেৰাবাৰীৰ অমৃত

0: Reset. ভেনিজুৱেলাত দুটাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 920লৈ বৃদ্ধি পাইছে। ভূমিকম্পত প্ৰায় 3,300 লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। উদ্ধাৰকাৰীসকলে দেশখনৰ ৰাজধানী চহৰ কাৰাকাছৰ সমীপৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত স্থানসমূহৰ পৰা আহত লোকসকলৰ জীৱন বচোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। ভাৰতে ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পৰ পাছত দেশখনৰ প্ৰতি সঁহাৰি জনাই অপাৰেচন এমিষ্টেড মুকলি কৰিছে। ভেনিজুৱেলাৰ জনসাধাৰণৰ প্ৰতি সহানুভূতি আৰু একতাৰ চিনস্বৰূপে অপাৰেচন এমিষ্টেডৰ জৰিয়তে মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযান চলোৱা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই অভিযানৰ অংশ হিচাপে আজি পুৱা ভাৰতীয় বায়ুসেনাৰ C-17 গ্লোবমাষ্টাৰ বিমানখনেৰে মানৱীয় সাহায্য সামগ্ৰীসহ 41জনীয়া এটা উদ্ধাৰকাৰী দল ভেনিজুৱেলা অভিমুখে ৰাওনা হৈছে। ইয়াৰ ভিতৰত এটা ভাৰতীয় চিকিৎসা কাৰ্যবাহিনী, ভাৰতীয় সেনাৰ ফিল্ড হাস্পতাল গোট, 30 টন সাহায্য সামগ্ৰী, 6 টন ঔষধ আৰু অন্যান্য চিকিৎসা সামগ্ৰী তথা ভীষ্মী শীৰ্ষক প্ৰজেক্ট আৰোগ্য মৈত্ৰীৰ অধীনত ভাৰতে বিকশাই তোলা দুটা থলুৱা পৰ্টেবল হাস্পতাল ব্যৱস্থা আছে। আনহাতে 41জনীয়া দলটোত অভিজ্ঞ উদ্ধাৰকাৰী আৰু চিকিৎসক আছে, যিসকলে ভেনিজুৱেলাৰ কৰ্তৃপক্ষৰ সৈতে ক্ষতিগ্ৰস্ত স্থানসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানত অংশ ল'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকনৰ সৈতে এয়া মনজিত গগৈ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। ভক্তি আৰু আধ্যামিকতাৰ অনন্য সমাহাৰে কালি পুণ্যপীঠ মা কামাখ্যাধামত আয়োজিত অম্বুবাচী মহাযোগৰ সামৰণি পৰিল। নিবৃত্তিৰ পাছতেই পুনৰ মন্দিৰ পৰিচালনা সমিতিয়ে মূল দুৱাৰ সাধাৰণ ভক্ত দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিছে। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। দেশৰ 19খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অব্যাহত থকা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন SIR প্ৰক্ৰিয়াই এবছৰ অতিক্ৰম কৰিলে আৰু এই পৰ্যন্ত ভোটাৰ তালিকাত দেশৰ 6 কোটিৰো অধিক ভোটাৰৰ নাম কৰ্তন হৈছে। দৈনিক জনমভূমি কাকতত এই বাতৰিটো মুখ্য বাতৰি হিচাপে আজি প্ৰকাশ কৰা হৈছে। দি আছাম ট্ৰিবিউন কাকতৰো প্ৰথম পৃষ্ঠাত একেটা বাতৰিকে তথ্য সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টেকাইছিৰ লগতে তেওঁৰ সৈতে আহিবলগীয়া 50জনীয়া উদ্যোগপতিক গুৱাহাটীলৈ আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলিছিল যদিও বিশেষ কাৰণত এই ভ্ৰমণ কাৰ্যসূচী বাতিল কৰা হৈছিল। এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে অতিথি প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ নাহিলেও জাপানৰ বিনিয়োগৰ পথ ৰুদ্ধ হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম প্ৰধানমন্ত্ৰী নাহিলেও অসমত ৰুদ্ধ হোৱা নাই জাপানৰ বিনিয়োগৰ পথ, জৈৱ ইন্ধন ছেমি কণ্ডাক্টৰত হ'ব বৃহৎ বিনিয়োগ। একেটা বাতৰিকেই দি ছেণ্টিনেল আৰু অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ প্ৰলয়ংকাৰী ভূমিকম্পত এই পৰ্যন্ত 600+ লোকৰ প্ৰাণহানি হৈছে। খহি পৰা অট্টালিকা আৰু বাসগৃহৰ মাজত এতিয়াও হাজাৰ হাজাৰ লোক আবদ্ধ হৈ আছে। যুদ্ধকালীন তৎপৰতাৰে স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে শিৰোনাম দখল কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আদালতত অব্যাহত থকাৰ মাজতেই কালি জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন পুনৰ নাকচ কৰা হয়। অন্যান্য কাকতসমূহৰ লগতে দৈনিক অগ্ৰদূত কাকতত এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 গ্ৰীষ্মকালীন বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ বিষয়ক এটি ফোন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ চিকিৎসক ডাঃ হেমেন দাসে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 9435404522 নম্বৰত ফোন কৰি বিষয়টো সন্দৰ্ভত চিকিৎসকগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তি ৰাণী ডেকাই। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা মাছাচুচেটছত অনুষ্ঠিত এখন খেলত ফ্ৰান্সে নৰৱেক 4-1 ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে গ্ৰুপ আইৰ অন্তিমখন খেলত ছেনেগালে ইৰাকক 5-0 পৰাস্ত কৰে। ফ্ৰান্স বৰ্তমান গ্ৰুপ আইৰ শীৰ্ষত আছে। দলটোৰ ওছমান ডেম্বেলেই খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিকেৰে নৰৱেৰ বিৰুদ্ধে 3-1 অগ্ৰগতিত অৰিহণা যোগায়। নৰৱেৰ হৈ থেলোনিয়াছ আজাৰগাডে একমাত্ৰ গলটো দিয়ে। প্ৰতিযোগিতাত আজি পুৱা কাবো ভাৰ্ডে আৰু ছৌদি আৰবৰ মাজৰ গ্ৰুপ এইচৰ খেলখন গ'লশূন্যভাৱে ড্ৰ হয়। একেটা গ্ৰুপৰে আন এখন খেলত স্পেইনে উৰুগুৱেক 1-0 পৰাস্ত কৰে। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী।

দিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্যত অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টিৰ লক্ষ্যৰে জাপানৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সৈতে সংযোগ আৰু সহযোগিতা বৃদ্ধি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাইলৈ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালনৰ আয়োজন। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা নৰৱেক 4-1 গ'লত পৰাস্ত কৰি ফ্ৰান্স গ্ৰুপ আইৰ শীৰ্ষত উপনীত। আমাৰ পৌৰাঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী কিছু সময়ৰ পাছতে জিলাৰ ৰেহৰূপ আৰু 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব। নমস্কাৰ।

মিডিয়াম এফৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আৰম্ভ কৰিছো ৰূপালী ঢৌ। প্ৰথমে শুনাবলৈ লৈছো অংগৰাগ মহন্ত আৰু বৰ্ণালী কলিতাৰ কণ্ঠৰ এটি গীত খেল ছবিখনৰ পৰা। গীতিকাৰ মৃণাল কুমাৰ চৌধুৰীৰ, সংগীত পৰাণ বৰগটকীৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো গজনী ছবিখনৰ এটি গীত, জাভেদ আলী আৰু সংগীসকলৰ কণ্ঠত। গীতটি লিখিছে প্ৰশান্ত যোশীয়ে, সংগীতেৰে সজাইছে এ আৰ ৰহমানে।

শ্ৰোতাসকলে শুনি আছে চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। এইবাৰ মহালক্ষ্মী আয়াৰৰ কণ্ঠত গানে কি আনে ছবিখনৰ এটি গীতৰ কথা আৰু সংগীত জুবিন গাৰ্গৰ।

0: গুৰু ছবিখনত সেয়া আছিল এ আৰ ৰেহমান আৰু চিন্ময়ী। গীতৰ কথা গুলজাৰ, সংগীত পৰিচালনা এ আৰ ৰেহমানৰ। ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সঞ্জু ছবিখনৰ এটি গীত, সনু নিগম, সুনিধি চৌহান আৰু ৰোহানৰ কণ্ঠত।
1: প্রাণ প্রিয়ে।

ৰূপালীৰ অনুষ্ঠানৰ শেষত এইবাৰ আগবঢ়াইছো অহেতুক ছবিখনৰ এটি গীত পম্পী গগৈ বৰকটকীৰ কণ্ঠত। গীতৰ কথা ইপচনলাল বৰুৱাৰ, সংগীত পৰাণ বৰকটকীৰ।

চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 গৈছে। সময় হল আমাৰ প্ৰথম অধিৱেশন সামৰাৰ। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। শ্ৰোতাসকল, আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে এতিয়ালৈ মই ৰুলিমণি শইকীয়াই ষ্টুডিঅৰ মজিয়াৰ পৰা বিদায় লৈছো। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া ডিউটি ৰুমত আছে মঞ্জয় শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ললিত ৰায়, ধীৰাজ বৈশ্য, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, মিতুল গগৈ আৰু ষ্টুডিঅ'ত মই ৰুলিমণি শইকীয়া। এতিয়া আৰম্ভ কৰিছো গীতি মালিকাৰ গীত। প্ৰথমে শুনাবলৈ লৈছো দীপক চক্ৰৱৰ্তীৰ কণ্ঠৰীতি গীত। গীতৰ কথা

গীতিমালিকাৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো মহেন্দ্ৰ সভাপণ্ডিতৰ কথাৰে সজোৱা এটি গীত, নলিনী চৌধুৰীৰ কণ্ঠত, প্ৰযোজনা খগেন মহন্তৰ।

শ্রোতাসকলে শুনি আছে গীতি মালিকার গীত অনুষ্ঠানত এইবাৰ ইয়া লক্ষী ৰেহাং। গীতৰ কথা হেমেন হাজৰিকাৰ, প্ৰযোজনা শিল্পীৰ নিজৰ।

অনুষ্ঠানত এইবাৰিয়া লক্ষ্মী শইকীয়া। গীতি লিখিছে কৰবী হাজৰিকাই, প্ৰযোজনা খগেন মহন্তৰ।

গীতি মালিকাৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ এয়া ডলি ঘোষ। গীতৰ কথা আৰু প্ৰযোজনা হীৰেণ গোহাঁইৰ।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

নমস্কাৰ। সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই ভাৰ্গৱ কলিতা।

আশা আছে বাবেই পৃথিৱীখন ইমান সুন্দৰ, কথাষাৰ কৈছিল এহেম বৰুৱাই। প্ৰিয় শ্ৰোতা, মূল অনুষ্ঠানলৈ যোৱাৰ প্ৰাকমুহূৰ্তত জানো আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। বিয়লি 5:15ৰ পৰা নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত শুনিবলৈ পাব আৰ ডি বৰ্মন পৰিচালিত কেইখনমান ছবিৰ কেইটিমান গীত। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰ কৰা হ'ব বিয়লি 5:55ৰ পৰা। জেউতি পাঠকৰ কথিকা ৰেডিঅ' আৰু আমাৰ জীৱন শুনিবলৈ পাব সন্ধিয়া 6:10ৰ পৰা। 6:30ৰ পৰা আগবঢ়োৱা হ'ব কস্তুৰী দাসৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ হ'বলগীয়া যুৱ কৰ্মশালা অনুষ্ঠানৰ বিষয় আনন্দীৰাম দাস আৰু পুৰুষোত্তম দাসৰ ৰচিত গীত। সমল ব্যক্তি হিচাপে অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী কবীন্দ্ৰ দাস। স্নেহা পাঠকৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিব ইন্দ্ৰজিৎ দাসে।

5:55 পৰা সন্ধিয়া 6:10 পৰা শুনিবলৈ পাব গীতেৰে কথাৰে অনুষ্ঠানটি। অনুষ্ঠানটি প্ৰযোজনা কৰিব কৰিশ্মা পূজাৰীয়ে। সন্ধিয়া 7:20 পৰা শুনিবলৈ পাব হিপ হিপ হুৰে অনুষ্ঠানটি। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব বজালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানটিৰ আঁত ধৰিব সুনীতা ডেকা আৰু ঋতুপৰ্ণা চৌধুৰীয়ে। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, আজিৰ মনোৰঞ্জন অনুষ্ঠানটি সজোৱা হৈছে কেইখনমান হিন্দী ছবিৰ কেইটিমান গীতেৰে। প্ৰথমে শুনো আহক অমৰ প্ৰেম ছবিখনৰ পৰা এই গীতটি।

অমৰ প্ৰেম ছবিখনৰ পৰা লতা মংগেশকাৰ কণ্ঠৰ এই গীতটি। প্ৰিয় শ্ৰোতা, আজি হৈছে হিন্দী চলচ্চিত্ৰ জগতৰ সংগীত পৰিচালক তথা অভিনেতা আৰ ডি বৰ্মনৰ উপজাদিন। তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰি আজিৰ মনোৰঞ্জন অনুষ্ঠানটি সজাই তোলা হৈছে তেখেতে সংগীত পৰিচালনা কৰা কেইখনমান ছবিৰ কেইটিমান গীতেৰে। এইবাৰ শুনো আহক আৰাধনা ছবিখনৰ পৰা এটি গীত কিশোৰ কুমাৰৰ কণ্ঠত।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয় অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনোৱা হওক আৰাধনা ছবিখনৰ পৰাই কিশোৰ কুমাৰ আৰু লতা মংগেশকৰৰ দ্বৈতকণ্ঠৰ এই গীতটিয়ে।

প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আপোনালোকে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত এইবাৰ শুনোৱা হওক কটিপতং ছবিখনৰ পৰা এটি গীত কিশোৰ কুমাৰৰ কণ্ঠত।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, এইবাৰ শুনো আহক শোলে ছবিখনৰ পৰা দুটি গীত।

শ্ৰোতাসকলে চলে ছবিখনৰ পৰা কিশোৰ কুমাৰ আৰু মান্নাদেৰ কণ্ঠৰ গীতটি শুনিলে। ইয়াৰ লগে লগে অন্ত পৰিল গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন।

প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত সংস্থাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো এটা শাখাত বি ই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.CO.IN এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট DGM.assam.gov.in। পুনৰ কৈছোঁ, DGM.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। ৱেবছাইটটি আকৌ কৈছোঁ, SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডাইৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 781001। বিতং তথ্যৰ বাবে ASAB.bank.in এই ৱেবছাইট চাব পাৰে। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: ইপিঠি সিপিঠি যেন আজিও ৰেডিঅ'ই বহু প্ৰিয় অনুষ্ঠানক মনত পেলাই দিয়ে। ৰেডিঅ'ৰ লগত মানুহৰ এক আত্মিক সম্পৰ্ক আছে, যি সম্পৰ্ক মনৰ। বৰ্তমান যুগত বিলাসিকতাৰ প্ৰকোপ বাঢ়িছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত ৰেডিঅ'ৰ প্ৰাসংগিকতা আজিও আছে। শৈশৱৰ সময়ত চিনাকি হোৱা সেই ৰেডিঅ'ই আজিও আমাৰ জীৱনত যথেষ্ট পৰিমাণে খলকনি তুলিছে। ৰেডিঅ' অকল বাতৰিতে সীমাবদ্ধ নহয়, ভিন ভিন আলোচনা, কবিতা, গল্প, চিনেমা, গান, জীৱনৰ কথা, সপোনৰ কথা, সাহিত্য ক্ষেত্ৰৰ কথা, সামাজিক, অৰ্থনৈতিক, মানৱাধিকাৰ, পৰিৱেশ সম্পৰ্কীয় আদি বিভিন্ন ধৰণৰ তথ্যসমূহ আহৰণ কৰি সুন্দৰকৈ ৰেডিঅ'ত প্ৰচাৰ কৰা হয়। আচলতে ৰেডিঅ' বুলি মানুহৰ মাজত সদায় এটা ইতিবাচক সঁহাৰি পোৱা যায়। ৰেডিঅ' আমাৰ বাবে সমাজক জানিব পৰা এক অপৰিহাৰ্য অংগ। ৰেডিঅ'ৰ ভূমিকা তাহানিৰ সময়তো আছিল আৰু আজিও আছে, কিন্তু এই ধাৰা বজাই ৰখাৰ দায়িত্ব আমাৰ যুৱ প্ৰজন্মৰ। আজিকালি প্ৰায়ে দেখা পাওঁ যুৱ প্ৰজন্মৰ মাজত এক বিশেষ স্বীকৃতি লাভ কৰিছে ৰেডিঅ'ই। আচলতে এই ধাৰা চিৰদিন প্ৰবাহিত হৈ থাকিব যদিহে আমি যুৱ প্ৰজন্মই আন এটা প্ৰজন্মলৈ অৰ্থাৎ আমাৰ অনুজসকললৈ এই ৰেডিঅ' বাৰ্তা আলোচনাৰ এটা নতুন দিশ দেখুৱাই দিব পাৰোঁ। শ্ৰৱণ মাধ্যম হিচাপে ৰেডিঅ'ৰ উপকাৰিতা, প্ৰয়োজনীয়তা আধুনিক সমাজখনত যথেষ্ট আছে আৰু নিজে বিচাৰি আনকো সেই প্ৰয়োজনীয়তাৰ বিষয়ে ক'ব লাগিব। আমাৰ জীৱনৰ প্ৰতিটো ঘটনা, জীৱন বিষয়ক হাজাৰ হাজাৰ কথা ৰেডিঅ'ৰ মাধ্যমেৰে জানিবলৈ সক্ষম হওঁ। ৰেডিঅ' অকল মনোৰঞ্জনৰ মাধ্যম নহয়, ৰেডিঅ'ৰ দ্বাৰা মানুহ একত্ৰিত হয়, শিক্ষাৰ মানদণ্ড বাঢ়ে, শিক্ষা বিষয়ক আলোচনাৰ দ্বাৰা আমাৰ জ্ঞানৰ ভাণ্ডাৰ চহকী হয়, নজনা বহু তথ্য এই ৰেডিঅ'ৰ পৰা পাব পাৰোঁ। আজিকালি মানুহৰ সময়ৰ লগে লগে ব্যস্ততা বাঢ়ি গৈ আছে, তাৰ বাবে বৰ্তমান সময়ত ঘটি থকা বিভিন্ন ধৰণৰ তথ্য পাতিৰ আহৰণ কৰাত অসুবিধা পাইছে। 1895 চনত ইটালী দেশৰ বিজ্ঞানী মাৰ্কনিয়ে ৰেডিঅ' আৱিষ্কাৰ কৰিছিল। সেই সময়ৰ পৰা আজিৰ সময়লৈ ৰেডিঅ' এক অপৰিহাৰ্য মাধ্যম হৈ পৰিছে মানৱ জাতিৰ। ৰেডিঅ'ৰ স্বকীয়তা, গুৰুত্ব, প্ৰয়োজনীয়তা চিৰপ্ৰবাহিত কৰি ৰাখিবলৈ 13 ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বতে বিশ্ব ৰেডিঅ' দিৱস পালন কৰা হয়, অৰ্থাৎ সেইদিনা ৱৰ্ল্ড ৰেডিঅ' ডে। 2011 চনৰ পৰাই 13 ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব ৰেডিঅ' দিৱস হিচাপে পালন কৰা হয়। গতিকে ৰেডিঅ' আৰু আমাৰ জীৱন প্ৰবাহৰ গতি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল, বৰ্তমানো আছে আৰু ভৱিষ্যতেও থাকিব। আকাশবাণীৰ যিটো লগো আছে, অৰ্থাৎ আকাশবাণী কেন্দ্ৰৰ মূল উদ্দেশ্যই হ'ল হিত সাধন আৰু আনন্দ তথা সুখ প্ৰদান। সংস্কৃতৰ এই সূত্ৰ এইদৰে লিখা আছে, বহুজন হিতায় বহুজন সুখায়, যাৰ অৰ্থ বহু মানুহৰ হিত অৰ্থাৎ উপকাৰ সাধন কৰা আৰু বহু মানুহক সুখ অৰ্থাৎ প্ৰীতি আনন্দ প্ৰদান কৰা। এই সূত্ৰ তাৎপৰ্যপূৰ্ণ আৰু অৰ্থগম্ভীৰ। তথ্য অনুসৰি গৌতম বুদ্ধই খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত তেওঁৰ শিষ্যসকলক সাধাৰণ মানুহৰ কল্যাণ আৰু সুখৰ বাবে কাম কৰিবলৈ পৰামৰ্শ দিছিল। আন বহু লোকেও এই সূত্ৰ অনুসৰি কাম কৰিবলৈ পৰামৰ্শ দিছে। এই সূত্ৰটোৱেই হ'ল আকাশবাণীৰ মূল মন্ত্ৰ। গতিকে আমি ৰেডিঅ'ৰ যি ধাৰা, সেই ধাৰাৰ প্ৰাসংগিকতা আমাৰ মানৱ জীৱনৰ লগত জড়িত হৈ আছে, এই কথা আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। ৰেডিঅ' আৰু মানুহৰ মাজৰ যি আত্মিক সম্পৰ্ক, সেয়া আমি স্বীকাৰ কৰিবই লাগিব আৰু ভৱিষ্যতেও যাতে এই ধাৰা চিৰদিনলৈ বিৰাজমান হৈ থাকে, তাৰ বাবে ৰেডিঅ' সম্বন্ধীয় অনুষ্ঠানৰ বাৰ্তাবোৰ আগুৱাই নিবই লাগিব।
1: জ্যোতি পাঠকৰ কথিকা ৰেডিঅ' আৰু আমাৰ জীৱন শুনিলে। কথিকাটি পাঠ কৰিলে স্নেহা পাঠকে।

0: প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সংস্কৃতত বাতৰি শুনিবলৈ পাব।
1: ইয়ম আকাশবাণী সম্প্ৰতি বাৰ্তাঃ শ্ৰূয়ন্তাম প্ৰৱাচিকা নিধিঃ ঝাঃ।

হার্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত ষ্টুডিঅ'ত উপস্থিত আছোঁ মই ভাৰ্গৱ কলিতা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ কস্তুৰী দাসৰ কণ্ঠৰ দুটি আধুনিক গীত।

প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জিৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেকুৰ মন্তব্য। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক উপকৃত কৰিব পৰাকৈ অসমত এন ডি আই এমৰ আৰ্হিত আঞ্চলিক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ মন্ত্ৰী কেশৱ মহন্তৰ আহান, সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ, আজি আন্তৰ্জাতিক মাটি কঁঠাল দিৱস উপলক্ষে গোৱালপাৰাত বিশেষ কাৰ্যসূচী আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা দুখন খেলত পানামা ইংলেণ্ডৰ আৰু ক্ৰোৱেছিয়া ঘানাৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি নিজে ব্যৱস্থা কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে।
1: 100% পলিষ্টাৰ দিব নালাগে, সেইটো নিদিয়াটোৱে গাইডলাইনত আছে। আৰু সেইটো যিমান পাৰ্চেণ্টেজত কটন আৰু পলিষ্টাৰ মিক্স থাকিব লাগে কিমানটো আছে নে নাই তাক আমি লেবৰেটৰী টেষ্টো কৰো। যোৱা বছৰ তাৰ আগৰ বছৰ আমাৰ ফেইলাৰ ৰেট আছিলে 30%, কিন্তু এই বছৰ যিখিনি ইউনিফৰ্ম যোগান ধৰা হৈছে ইয়াত ফেইলাৰৰ পাৰ্চেণ্টেজটো হৈছে 5%। ইউনিফৰ্ম আমি যোগান নধৰো, ইউনিফৰ্ম বিদ্যালয়ৰ যি এছএমচি আছে, পৰিচালনা সমিতি আছে, সেই পৰিচালনা সমিতিয়ে ইউনিফৰ্মসমূহ তেওঁলোকে নিজে ক্ৰয় কৰে। তেওঁলোকে কেনেকুৱা ইউনিফৰ্ম কিনিব সেই তাৰ যিটো ষ্টেণ্ডাৰ্ড আছে, ষ্টেণ্ডাৰ্ডটো আমি নিৰূপণ কৰি দিওঁ আৰু আমি ৰেণ্ডমলি কোনো বিদ্যালয়ৰ পৰা এইবিলাক পিক আপ কৰি আমি তাৰ পৰীক্ষা কৰো আৰু পৰীক্ষা কৰাৰ পাছত যিসকল ফেইল হয় সেইবিলাক ছাপ্লাইৰক ব্লেকলিষ্টেড কৰা হয়।
0: শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। পৰিদৰ্শনকালত ডাঃ পেগুৱে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগিৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয় বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া আৰু অধ্যাপক অধ্যাপিকাসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে 21 শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগ যোগ্যতা, উদ্যমিতা, উদ্ভাৱন আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহান জনায়। মন্ত্ৰীগৰাকীয়ে যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানো পৰিদৰ্শন কৰি অধ্যাপক অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি দিল্লীৰ ছফদৰজং এনক্লেভত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য তথা মুৰববী কৃষ্ণ ভাটছৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। তেওঁলোকে বৈঠকত অসমত দুৰ্যোগ ব্যৱস্থাপনাৰ আন্তঃগাঁথনি আৰু সামৰ্থ বৃদ্ধিৰ বিষয় লৈ আলোচনা কৰে। ইয়াৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক উপকৃত কৰিব পৰাকৈ অসমত এন ডি আই এমৰ আৰ্হিত এটা আঞ্চলিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপনৰ বিষয় লৈও তেওঁলোকে আলোচনা কৰে। বৈঠকত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত ৰাজ্যত ৰূপায়িত দুৰ্যোগ সঁহাৰি তথা প্ৰশমন বিষয়ক বিভিন্ন প্ৰকল্প আৰু আঁচনিৰ প্ৰসংগয়ো স্থান লাভ কৰে। এই আলোচনাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতি, প্ৰাধিকৰণৰ ভূমিকম্পৰ বিপদাশংকাৰ প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা ৰাজেশ দত্ত, প্ৰকল্প প্ৰবন্ধক মিৰ্জা মহম্মদ ইৰ্ষাদ আৰু বান প্ৰশমন শাখাৰ অভিযান্ত্ৰিক উপদেষ্টা নৱ ডেকা উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত লোকসেৱা ভৱনত ভাৰতীয় ষ্টেট বেংক আৰু নেটফিৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ঋণ সুবিধাৰ সম্প্ৰসাৰণ, বিনিয়োগ বৃদ্ধি আৰু অসমৰ অৰ্থনীতি অধিক শক্তিশালী কৰাৰ বিষয়তো আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। এই সৌজন্যমূলক সাক্ষাৎকালত ভাৰতীয় ক্ৰিকেটৰ ঐতিহ্য, খেলৰ পৰিৱৰ্তিত ধাৰা আৰু অসমত ক্ৰিকেটৰ বিকাশৰ সম্ভাৱনা আদি বিষয়সমূহে স্থান লাভ কৰে। সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি পবিতৰা অভয়াৰণ্য পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। লগতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পবিতৰা অভয়াৰণ্য কৰ্তৃপক্ষ সম্পূৰ্ণ সাজু বুলি প্ৰকাশ কৰা হৈছে। বন্যপ্ৰাণীসমূহক সুৰক্ষিত কৰি ৰখাৰ বাবে বনকৰ্মীসকল তৎপৰ হোৱাৰ উপৰি এখন যন্ত্ৰচালিত নাওৰ লগতে 19খন সৰু সৰু নাও সাজু কৰি ৰখা হৈছে। আনহাতে বানৰ সুযোগ গ্ৰহণ কৰি চোৰাং চিকাৰীয়ে যাতে অভয়াৰণ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতিও পবিতৰাৰ বনকৰ্মীসকলে চোকা দৃষ্টি ৰাখিছে। এই সন্দৰ্ভত অভয়াৰণ্যখনৰ মাণ্ডলিক বন বিষয়া উজ্জ্বল চৌধুৰীয়ে আমাৰ মৰিগাঁৱৰ সংবাদদাতাৰ আগত এইদৰে কয়।
2: বৰ্তমান আমি গম পাইছো যে সমগ্ৰ ৰাজ্যতে বিভিন্ন বিভাগীয় কামসমূহ বানপানী

0: नमस्कार, आकाशवाणी समाचार के साथ मैं करिश्मा राय। प्रधानमंत्री नरेंद्र मोदी 3 दिन की सेशेल्स यात्रा पर विक्टोरिया पहुंच गए हैं। हवाई अड्डे पर सेशेल्स के राष्ट्रपति डॉक्टर पैट्रिक हरमिनी ने उनका गर्मजोशी से स्वागत किया। सोशल मीडिया पोस्ट में श्री मोदी ने इसके लिए राष्ट्रपति हरमिनी का आभार व्यक्त किया। प्रधानमंत्री ने कहा कि सेशेल्स हिंद महासागर में भारत का महत्वपूर्ण समुद्री साझेदार और करीबी मित्र है। श्री मोदी ने भारत और सेशेल्स के दीर्घकालिक संबंधों और सहयोग को बढ़ावा देने के लिए सार्थक यात्रा की उत्सुकता प्रकट की। प्रधानमंत्री ने हवाई अड्डे पर गर्मजोशी से स्वागत करने के लिए प्रवासी भारतीय समुदाय को भी धन्यवाद दिया। उन्होंने कहा कि प्रवासी समुदाय ने भारत के विभिन्न क्षेत्रों की संस्कृति को जिस तरह से विदेशों में संरक्षित और संजोए रखा है वह सराहनीय है। प्रधानमंत्री सेशेल्स के 50वें स्वतंत्रता दिवस समारोह में मुख्य अतिथि होंगे। वे सेशेल्स के राष्ट्रीय दिवस समारोह में भाग लेने वाले भारत के पहले प्रधानमंत्री होंगे। उपराष्ट्रपति सीपी राधाकृष्णन ने कहा कि किसी भी देश की अर्थव्यवस्था को मजबूत बनाने में सूक्ष्म, लघु और मध्यम उद्यम एमएसएमई क्षेत्र की महत्वपूर्ण भूमिका होती है। आज नई दिल्ली में एमएसएमई दिवस उद्यमी भारत कार्यक्रम में उपराष्ट्रपति ने कहा यह क्षेत्र देश के कुल निर्यात में लगभग 50% योगदान करता है। इस अवसर पर उपराष्ट्रपति ने देश में एमएसएमई को सशक्त बनाने के उद्देश्य से क्रांतिकारी डिजिटल प्लेटफॉर्म, पोर्टल और प्रकाशनों का भी विमोचन किया। गृह और सहकारिता मंत्री अमित शाह ने कहा कि सहकारी टैक्सी प्लेटफॉर्म भारत टैक्सी का अगले 2 वर्षों में देशभर के 500 शहरों और कस्बों में विस्तार किया जाएगा। गुजरात में भारत टैक्सी का शुभारंभ करते हुए श्री शाह ने कहा कि भारत टैक्सी का उद्देश्य चालकों को सीधे लाभ पहुंचाकर निष्पक्ष और पारदर्शी व्यवस्था सुनिश्चित करना है।
1: भारत टैक्सी बनने का सबसे पहला कारण है कि हमारे सारथियों का और हमारे ग्राहकों का किसी का भी शोषण न हो, ये सबसे पहला कारण। दूसरा, सारथी का सम्मान हो, वो ऐप पर रजिस्ट्रेशन के लिए मोहताज नहीं है। आज मैं गर्व से कहता हूँ भारत टैक्सी के साथ जुड़े हुए 7 लाख सारथी भारत टैक्सी के मालिक है, शेयर होल्डर।
0: श्री राम जन्मभूमि तीर्थ क्षेत्र ट्रस्ट ने महासचिव चंपत राय और ट्रस्टी अनिल मिश्रा के इस्तीफे को आधिकारिक तौर पर स्वीकार कर लिया है। श्री राम जन्मभूमि तीर्थ क्षेत्र के कोषाध्यक्ष स्वामी गोविंद देव गिरी महाराज ने आज इस मामले में बयान जारी किया। बयान में कहा गया कि इस्तीफों पर अगली बैठक में चर्चा की जाएगी। ट्रस्ट ने पुष्टि की है कि दान से जुड़े मामले में एसआईटी जांच की अंतरिम रिपोर्ट के आधार पर प्राथमिकी दर्ज की गई है और कानूनी कार्रवाई की जा रही है। महाराष्ट्र शिक्षक पात्रता परीक्षा टीईटी से संबंधित प्रश्न पत्र लीक की बड़ी साजिश का भिवंडी में निर्धारित परीक्षा से 1 दिन पहले ही पर्दाफाश कर दिया गया। प्रश्न पत्र लीक रैकेट के 3 कथित सदस्यों को गिरफ्तार किया गया है। गिरफ्तार लोगों की पहचान बिहार के राजीव साव और आकाश कुमार तथा हरियाणा के धीरज सिंह के रूप में हुई है। बहरीन ने आज ईरान पर आरोप लगाया है कि उसने देश पर ड्रोन से हमले किए। बहरीन के विदेश मंत्रालय के बयान में कहा गया कि ईरान के कई ड्रोनों ने देश को निशाना बनाया, किसी के हताहत होने की खबर नहीं है। इससे पहले ईरान के इस्लामिक रेवोल्यूशनरी गार्ड कोर आईआरजीसी ने कहा कि उसने अपने दक्षिणी तट पर अमरीकी हवाई हमलों के जवाब में अमरीकी सेना से जुड़े ठिकानों पर हमला किया। प्रधानमंत्री नरेंद्र मोदी कल सुबह 11 बजे आकाशवाणी से मन की बात कार्यक्रम में देश विदेश के लोगों से विचार साझा करेंगे। यह मासिक रेडियो कार्यक्रम की 135वीं कड़ी होगी। कार्यक्रम का प्रसारण आकाशवाणी और दूरदर्शन के सभी नेटवर्क, न्यूज वेबसाइट और मोबाइल ऐप पर किया जाएगा। देविका सिहाग, किदांबी श्रीकांत और रौनक चौहान यूएस ओपन बैडमिंटन टूर्नामेंट के सिंगल्स के सेमीफाइनल में पहुंच गए हैं। देविका सिहाग ने महिला सिंगल्स के क्वार्टर फाइनल में जापान की रिको गुंजी को हराया। इसके साथ ही यह समाचार बुलेटिन समाप्त हुआ।
2: दिस इज आकाशवाणी द न्यूज रेड बाय शगुन चोपड़ा। Prime Minister Narendra Modi has arrived in Victoria for a three-day visit to Seychelles. He was given a warm welcome by the President of Seychelles, Dr. Patrick Hermini, at the airport. Appreciating the gesture, Prime Minister Modi reiterated that Seychelles is a valued maritime partner and a close friend in the Indian Ocean. Mr. Modi said he is looking forward to a productive visit aimed at further strengthening India and Seychelles' long-standing ties and enhancing cooperation for the benefit of the people of both the nations. Prime Minister Modi also thanked the Indian diaspora for the warm welcome at the airport. He said the manner in which the Indian diaspora has preserved and celebrated culture from different parts of India is appreciable. Prime Minister Modi will be the guest of honour at celebrations marking the historic 50th anniversary of independence of Seychelles. US Secretary of State Marco Rubio has praised Prime Minister Narendra Modi's leadership, saying India has made significant economic progress and is playing a bigger role on the global stage. In an interview with a news agency at the White House, Mr. Rubio said the Trump administration views India as one of the US's closest strategic partners. He said Prime Minister Modi has led a country that is making strong economic gains and becoming an increasingly influential global power. Prime Minister Narendra Modi will share his thoughts with the people of the country and abroad in the Mann Ki Baat program on Akashwani tomorrow at 11 a.m. in the morning. It will be the 135th episode of the monthly radio program. The program will be broadcast across the entire Akashwani and Doordarshan network, the AIR news website and the news on AIR mobile app. It will also be live streamed on the YouTube channels of AIR News, DD News, the PMO and the Ministry of Information and Broadcasting. Akashwani will broadcast the program in regional languages immediately after the Hindi broadcast. The Sri Ram Janmabhoomi Teerth Kshetra Trust has officially acknowledged the resignations of General Secretary Champat Rai and Trustee Anil Mishra. Treasurer of the Sri Ram Janmabhoomi Teerth Kshetra, Swami Govind Dev Giri Maharaj, today issued a statement on this issue. The statement says that the resignations will be discussed in the next meeting. It also showed that the silver bricks and jewellery donated by devotees are accounted for. The trust in this letter said that it is deeply saddened, hurt and extremely distressed by recent incidents at the Ayodhya Ram Temple. It also confirmed an FIR has been registered in the donation-related case based on the SIT's interim report with legal proceedings underway. In Tamil Nadu, the MDMK party led by Vaiko has ended its 9-year alliance with the DMK. The party general secretary Vaiko led a general council meeting in Chennai today, during which a general resolution was passed for withdrawal from the alliance. The MDMK alleged that attempts were made to weaken the party. The MDMK has two MLAs in the assembly. The India Meteorological Department has predicted heavy to very heavy rainfall over sub-Himalayan West Bengal and Sikkim during the next 2 days. The weather agency also forecast heavy rainfall over Bihar, Chhattisgarh, coastal Andhra Pradesh, coastal Karnataka, Tamil Nadu, Puducherry, Karaikal and in some parts of northeast India today. In US Open Badminton, India's Devika Sehak, Kidambi Srikant and Ronak Chahan have reached the semi-finals at the Titan Gym in the California State University. Devika caused a major upset, defeating third seed Rika Gunji of Japan in straight games, winning 20-20, 21-19 in the women's singles quarterfinals. In men's singles, Srikant defeated Chinese Taipei's Liao Zhu Fu 21-9, 12-21, 21-8 to stay on course for a possible All-India final. Ronak Chahan also advanced, beating Israel's Misha Zimmerman 23-21, 21-11. India have reached the quarterfinals of the Badminton Asia Junior Mixed Team Championships with a convincing 2-0 victory over Kazakhstan in their opening Group C match at Yasushiro, Japan. The girls' doubles pair of Durga Isha Kundarapu and Kirti Manchala gave India a strong start. Puneet Suresh and Deepti Raj Aditi then extended India's lead. The Indian team went on to dominate the remaining matches and comfortably seal the tie. And that is the end of this news bulletin.
3: Eya Akakhbani.
0: বাতৰি হৈতে মই ভাস্বতী দেৱী এতিয়াৰ প্ৰধান বাতৰি সমূহ হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে ছিচিলিত উপস্থিত হৈছে প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সিৰ সেৱা অতি শীঘ্ৰে 500খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি ইয়াৰ ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰে বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিত উপস্থিত হৈছে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে বিমানবন্দৰত ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনিয়ে জনোৱা উষ্ম আদৰণিৰ ভূয়সী প্ৰশংসা কৰে বাৰ্তাটোত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত মহাসাগৰীয় অঞ্চলসমূহত ছিচিলি ভাৰতৰ বাবে এক মূল্যৱান সামুদ্ৰিক অংশীদাৰ আৰু অন্তৰংগ বন্ধু তেওঁ লগতে কয় যে দুয়োখন দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে ভাৰত আৰু ছিচিলিৰ দীৰ্ঘদিনীয়া সম্পৰ্ক অধিক সুদৃঢ় হ'ব বাৰ্তাটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰত তেওঁক জনোৱা উষ্ম আদৰণিৰ বাবে প্ৰৱাসী ভাৰতীয় লোকসকলকো ধন্যবাদ জ্ঞাপন কৰে তেওঁ কয় যে প্ৰৱাসী ভাৰতীয়সকলে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংস্কৃতি যিধৰণে সংৰক্ষণ কৰি ৰাখিছে সেয়া প্ৰশংসনীয় উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছিচিলিৰ 50সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব এয়া হ'ব অনুষ্ঠানটোৰ 135সংখ্যক খণ্ড এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰিও আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আকাশবাণীয়ে অনুষ্ঠানটোৰ প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সি অতি শীঘ্ৰেই 500খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত হ'ব কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ভাৰত টেক্সি এপ্লিকেচনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি এই কথা ঘোষণা কৰে তেওঁ কয় যে ভাৰত টেক্সিৰ আৰম্ভণি সমবায় খণ্ডৰ এক বৈপ্লৱিক পদক্ষেপ চালকসকলক এই ব্যৱস্থাই পোনপটীয়াকৈ অংশীদাৰ হিচাপে গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে যাত্ৰীসকলক ভাৰত টেক্সিয়ে ন্যায্য আৰু স্বচ্ছ পৰিবহণ সেৱা প্ৰদানৰ বাবে সাজু হৈছে চালকসকলে তেওঁলোকৰ উপাৰ্জনৰ বাবে এক বৃহৎ অংশ পোনপটীয়াকৈ লাভ কৰাৰ লগতে যাত্ৰীসকল সুৰক্ষিত আৰু সুলভ সেৱাৰ দ্বাৰা উপকৃত হ'ব বুলি তেওঁ মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ এপ ভিত্তিক টেক্সি সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহক সমালোচনা কৰি কয় যে এই প্ৰতিষ্ঠানসমূহে চালকসকলৰ পৰা উচ্চ হাৰত লাভ্যাংশ সংগ্ৰহ কৰাৰ লগতে ধন পৰিশোধ কৰাৰ ক্ষেত্ৰতো অযথা পলম কৰে আৰু কোনো গ্ৰহণযোগ্য কাৰণ নোহোৱাকৈ একাউণ্টসমূহ বন্ধ কৰি দিয়ে আমূল সমবায় আন্দোলনৰ সফলতাৰ উদাহৰণ দি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ভাৰত টেক্সিয়েও সামূহিক মালিকীস্বত্বৰ জৰিয়তে জনসাধাৰণৰ সবলীকৰণ কৰি অনাগত দিনত সফলতাৰে আগুৱাই যাবলৈ সক্ষম হ'ব উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয় যে বিশ্বৰ যিকোনো অৰ্থনীতিৰ মূল শক্তি ইয়াৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ অৱদানৰ ওপৰত নিৰ্ভৰ কৰে আজি নতুন দিল্লীত 2026 বৰ্ষৰ ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ দিৱস উদ্যমী ভাৰত উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে ভাৰতত ক্ষুদ্ৰ অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ খণ্ডটোৱে প্ৰথম প্ৰজন্মৰ উদ্যমীসকলৰ সাহস আৰু উদ্যোগী মনোভাৱক প্ৰতিনিধিত্ব কৰে তেওঁ কয় যে এই খণ্ডটোৱে দেশৰ মুঠ ৰপ্তানিৰ 50% বৰঙণি আগবঢ়ায় 2047 চনৰ ভিতৰত ভাৰতক বিকশিত ভাৰত হিচাপে গঢ়ি তোলাৰ যাত্ৰাত এই খণ্ডটোৱে আটাইতকৈ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে কয় যে ভাৰত চৰকাৰে এই খণ্ডটোক অধিক উন্নত কৰিবলৈ বদ্ধপৰিকৰ উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰ্তমানৰ গোলকীয় ব্যৱসায়িক ক্ষেত্ৰখনত সামগ্ৰীসমূহ সুলভ হোৱাৰ লগতে গুণগত মান অক্ষুণ্ণ ৰখাটো অত্যন্ত প্ৰয়োজনীয়
3: উদ্যোগীসকলে গুণগত মানৰ সৈতে আপোচ নকৰাকৈ সদায় নিজৰ সামগ্ৰীসমূহ সুলভ কৰি তুলিবলৈ কাম কৰা উচিত বুলি

0: আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায় আয়ুষ্মান সাৰ্থি চাটবট আয়ুষ্মান এপ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযোগ বিনিময় আৰু মানসম্পন্ন স্বাস্থ্য আদি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নতুন ব্যৱস্থাসমূহে দেশৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰি তুলিব। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ ষোড়শ সমাৰোহত অধ্যক্ষতা কৰিব। এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীসকল সাংসদসকল ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে এখন ইংৰাজী দৈনিক কাকতত লিখা এটা প্ৰবন্ধ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। প্ৰবন্ধটোত ভাৰতে নিৰাপদ স্থিতিস্থাপক ন্যায়সংগত আৰু বহনক্ষম বিশ্ব শক্তিৰ জৰিয়তে ভৱিষ্যতে গ্লোবেল ছাউথত স্থান দিয়াৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বাৰ্তাটোত শ্ৰীমোদীয়ে কয় যে মন্ত্ৰীগৰাকীয়ে প্ৰবন্ধটোত শক্তিশালী আৰু সকলো পৰিস্থিতিৰ বাবে অনুকূল শক্তি ব্যৱস্থা কেৱল ঘৰুৱা নীতিৰ জৰিয়তে নহয় বৰং শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে গঢ় লৈ উঠে বুলি উল্লেখ কৰিছে। ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডী নাল্লুৱে জ্যেষ্ঠ নাগৰিকসকলক দেশৰ বাবে মূল্যৱান সম্পদ বুলি অভিহিত কৰিছে। আজি আগৰতলাৰ কুঞ্জবনৰ আশ্ৰয় পেঞ্চনাৰ গৃহ পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে কয় যে সমাজে তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতাৰ পৰা লাভান্বিত হ'ব পৰাকৈ সুযোগ সৃষ্টি কৰা উচিত। পৰিদৰ্শনকালত তেওঁ পেঞ্চনাৰ গৃহৰ জ্যেষ্ঠ আৱাসীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ সমস্যাসমূহ মনোযোগেৰে শুনে। জ্যেষ্ঠ নাগৰিকসকলক লক্ষ্য কৰি সংঘটিত চাইবাৰ প্ৰবঞ্চনাৰ বৰ্ধিত ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে চাইবাৰ অপৰাধীসকলে বিভিন্ন উপায়েৰে বৃদ্ধ লোকসকলক ভয় দেখুৱায় আৰু প্ৰবঞ্চনা কৰে। এনে অপৰাধৰ পৰা জ্যেষ্ঠ নাগৰিকসকলক সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁলোকৰ মাজত অধিক সজাগতা সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে জ্যেষ্ঠ আৱাসীসকলক নিজৰ জীৱনৰ অভিজ্ঞতাসমূহ লিখি সংৰক্ষণ কৰিবলৈ উৎসাহিত কৰে যাতে ভৱিষ্যৎ প্ৰজন্মই তেওঁলোকৰ জ্ঞান প্ৰজ্ঞা আৰু অভিজ্ঞতাৰ পৰা উপকৃত হ'ব পাৰে। উপৰাষ্ট্ৰপতি জি পি ৰাধাকৃষ্ণনে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা অভিনেতা আৰু চিত্ৰনাট্যকাৰ থিৰু কে ভাগ্যৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে থিৰু কে ভাগ্যৰাজে তেওঁৰ স্মৰণীয় চলচ্চিত্ৰ স্বকীয় কাহিনী আৰু অসাধাৰণ চিত্ৰনাট্যৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰ জগতলৈ অনন্য অৱদান আগবঢ়াইছে। তেওঁ লগতে কয় যে ভাগ্যৰাজৰ উদ্ভাৱনীমূলক চিত্ৰনাট্য শৈলী আৰু জটিল কাহিনীসমূহ সহজ অথচ আকৰ্ষণীয়ভাৱে উপস্থাপন কৰাৰ ক্ষমতাই তেওঁক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ হিচাপে স্বীকৃতি দিছে। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাগ্যৰাজৰ মৃত্যু ভাৰতীয় চলচ্চিত্ৰ জগতৰ বাবে অপূৰণীয় ক্ষতি যদিও তেওঁ চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদান আৰু ঐতিহ্যই আগন্তুক প্ৰজন্মৰ শিল্পী আৰু চলচ্চিত্ৰপ্ৰেমীসকলক সদায় অনুপ্ৰাণিত কৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি নিশা আঢ়ৈ বজাত হ'বলগীয়া গ্ৰুপ এলৰ দুখন খেলৰ এখনত পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু আনখনত ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে কাইলৈ পুৱা পাঁচ বজাত হ'বলগীয়া গ্ৰুপ কেৰ দুখন খেলৰ এখনত কলম্বিয়া পৰ্টুগালৰ আৰু কংগো উজবেকিস্তানৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে ছিচিলিত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। দেশত সমবায় ভিত্তিত আৰম্ভ কৰা প্ৰথমটো যাত্ৰী সহায়ক এপ ভাৰত টেক্সিৰ সেৱা অতি শীঘ্ৰেই 500খন চহৰ আৰু নগৰলৈ সম্প্ৰসাৰিত কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পানামা ইংলেণ্ডৰ বিৰুদ্ধে আৰু ক্ৰোৱেছিয়া ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে। মিডিয়াম ৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। ষ্টুডিঅ'ত মই ভাৰ্গৱ কলিতা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো যুৱ কৰ্মশালা অনুষ্ঠানটি। অনুষ্ঠানটিৰ আজিৰ বিষয় আনন্দীৰাম দাস আৰু পুৰুষোত্তম দাসৰ ৰচিত গীত। সমল ব্যক্তি হিচাপে

0: হিচাপে অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী কবীন্দ্ৰ দাস। স্নেহা পাঠকৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিব ইন্দ্ৰজিৎ দাসে। শুনো আহক যুৱ কৰ্মশালা।
1: নমস্কাৰ শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ আৰু এটি খণ্ডলৈ আমি আপোনালোকক আদৰণি জনাইছো। আপোনালোকে জানেই যে যোৱা খণ্ডত আমি লগ পাইছিলো অসমৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী কবীন্দ্ৰ নাথ দাস। তেখেতৰ সৈতে আমি কিছু সুৰীয়া সময় অতিবাহিত কৰিছিলো। প্ৰথম খণ্ডটিত আমি চৰ্চা কৰিছিলো কীৰ্তিনাথ শৰ্মা বৰদলৈৰ এটি গীত, আৰু আজিৰ খণ্ডটিত আমি দুটি গীতৰ চৰ্চা কৰিম। কবীন্দ্ৰ নাথ দাস, তেখেতক আকৌ এবাৰ আমন্ত্ৰণ জনাই আনিছো বৰপেটাৰ পৰা আহি তেখেত আকৌ আকাশবাণী ষ্টুডিঅ'ত আজি আমাৰ এই অনুষ্ঠানটিত ভাগ লৈছে। আপোনাক পুনৰবাৰ আদৰণি জনাইছো।
2: নমস্কাৰ।
1: আমি আদৰিব বিচাৰিছো আমাৰ অংশগ্ৰহণকাৰীসকল, নতুন প্ৰজন্মৰ কণ্ঠশিল্পী হিমাশ্ৰী,
3: নমস্কাৰ,
1: প্ৰত্যুষা,
4: নমস্কাৰ,
1: দীক্ষিতা,
5: নমস্কাৰ,
1: তনয়া,
6: নমস্কাৰ,
1: প্ৰবাল,
7: নমস্কাৰ,
1: উপাসনা শিৱম,
8: নমস্কাৰ।
1: আমাক বাণীবন্ধনত সহযোগ কৰিব স্নেহা পাঠক, ডেইজি গগৈ আৰু দিব্যজ্যোতি কলিতাই। শ্ৰোতাসকল, আকৌ আমি গীতৰ চৰ্চাৰ মাজলৈ আগবাঢ়িব বিচাৰিছো। আমি কবীন্দ্ৰ নাথ দাসৰ ওচৰলৈ গৈছো। আজিৰ খণ্ডটিত আমি কোনকেইটা গীতৰ চৰ্চা কৰিম বা আপুনি কি ভাবিছে?
2: আমাৰ অসমৰ সংগীতৰ ক্ষেত্ৰখনত বহু কেইগৰাকী পুৰণা ব্যক্তিয়ে তেখেতসকলৰ সৃষ্টিৰে অসমীয়া সংগীতৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে। তাৰ ভিতৰত এগৰাকী উল্লেখযোগ্য ব্যক্তি হ'ল বন কোঁৱৰ আনন্দীৰাম দাস। তেখেতৰ এটি গীত মই আজি ইয়াত শিকাম বুলি ভাবিছো। আৰু আন এটি হ'ল পুৰুষোত্তম দাস। পুৰুষোত্তম দাসৰ গীত এটিও মই আপোনালোকক মই ইয়াত শিকাম বুলি ভাবিছো।
1: হয়, আকাশবাণী ষ্টুডিঅ'ত আজি আনন্দীৰাম দাস আৰু পুৰুষোত্তম দাসৰ গীতৰ চৰ্চা হ'ব। এতিয়া আমি গীতৰ চৰ্চাৰ মাজলৈ আগবাঢ়িছো। প্ৰথমে কোনটো গীত শিকাব আপুনি?
2: মই এতিয়া আনন্দীৰাম দাসৰ এটি কালজয়ী গীত বনগীত, এই গীতটো শিকাম ইয়াত।
1: বনগীতৰ বিষয়ে বহুতো জানিবলগীয়া কথা আছে। নতুন প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী তেওঁলোকেও জানিব বিচাৰে বা আমিও জানিব বিচাৰোঁ, কিন্তু আমি সমল খুব কম পাওঁ। গতিকে কি ধৰণৰ কিতাপ পঢ়িলে এই বিষয়ে আমি জ্ঞান অৰ্জন কৰিব পাৰোঁ, সেই বিষয়ে যদি আপুনি অলপ কৈ দিয়ে আৰু গীতৰ কথাখিনি যদি এবাৰ পঢ়ি দিয়ে তেতিয়াহ'লে আমাৰ শ্ৰোতাসকলেও লিখি ল'ব পাৰিব আৰু আমাৰ যিসকল অংশগ্ৰহণকাৰী আছে তেওঁলোকৰো সুবিধা হ'ব।
2: আচলতে বনগীতৰ কিছু বৈশিষ্ট্য আছে, গতিকে এই বৈশিষ্ট্যখিনি আমি জানিবলৈ হ'লে আমাৰ বহু কেইগৰাকী পুৰণা ব্যক্তিয়ে বনগীতৰ ওপৰত লিখিছে। এতিয়া আমি যদি বন কোঁৱৰ আনন্দীৰাম দাসৰ গীতৰ যিখিনি সংগ্ৰহ, এখন আনন্দীৰাম দাসৰ গীত বুলি এখন কিতাপ আছে, তাত পুৰুষোত্তম দাসে তেওঁৰ পাতনিত অকণমান কথা লিখিছে, আৰু সেইখিনি যদি পঢ়ে সেইখিনি সুন্দৰভাৱে আমাৰ শিক্ষাৰ্থীসকলে বনগীতনো কি বস্তু ভালকৈ জানিব পাৰিব। সেইখন কিতাপত যথেষ্ট সমল আছে আৰু বেলেগ বেলেগ কিতাপো আছে, কিন্তু সেইখনেই যথেষ্ট বুলি মই ভাবোঁ আৰু।
1: হয়, যত পুৰুষোত্তম দাসে লিখিছে।
2: লিখিছে, হয়।
1: আৰু আজি যিটো বনগীত আপুনি শিকাব,
2: এই গীতটো
1: গীতৰ কথাখিনি
2: কৈ দিব পাৰোঁ। আমৰে মই পেলাবৰে হ'ল, কুলিবাই কেতেকী নামতি হ'ল, গোন্ধৰে সফুৰা লৈ ফাগুনীয়ে কিহৰনো জাননী দিবলৈ গ'ল, কুলিবাই কেতেকী নামতি হ'ল, ওলাল কাঁচি পাৰি ৰচকী পখিলি আঁকিলৈ মিলন ছবি যুগল, আমাৰে সখীক দেখি ফুলনিত গুপুতে সঁহাৰি দি থৈ গ'ল, কুলিবাই কেতেকী নামতি হ'ল, বৰাগীৰ বিনতে কি সুৰ বাজিলে নাচি নাচি ৰঙত বলিয়া হ'ল, চাবলৈ মন গ'ল কিনো জলেমল, জোনৰে পোহৰ ওৰণি তল, কুলিবাই কেতেকী নামতি হ'ল। এটা সুন্দৰ বৰ্ণনা
8: প্ৰকৃতিৰ,
2: মানে প্ৰকৃতিৰ সুন্দৰ কুলি আমৰে মল পেলাবৰে হ'ল, কুলিবাই কেতেকী, তাৰমানে আম মলিবলৈ আৰম্ভ কৰিলে আৰু কুলিৰ নামতি হ'ল, কুলিৰ মাত আমি শুনিবলৈ, সুন্দৰ মানে বসন্তৰ আগমনৰ এটা সুন্দৰ বৰ্ণনা গীতটোৰ মাজেৰে আমি পাব পাৰোঁ। আমি গীতটো বাৰু চেষ্টা কৰোঁ বাৰু। ইয়াত বৰাগীৰ বিনতে, বৰাগীৰ নহয়, বৰাগীৰ বৰাগী।

আমি আনন্দিৰাম দাসদেৱৰ গীতটো শিকিলোঁ। এইবাৰ আমি এটি গীত চৰ্চা কৰিম। এই গীতটো হৈছে সংগীত খনিকৰ পুৰুষোত্তম দাসৰ এটি কালজয়ী গীত, অতিকৈ শুৱনি চেনেহী অসমী, ৰূপৰে তুলনা নাই পৰ্বতে ভূঞামে কুলি কেতেকীয়ে মিঠা মিঠা গীত গায়। সেউজী বনতে মৃগ পহুস্তৰে মলয়াই বেনুবাই, ৰাঙলী সুৰুজে আহি নিতে নিতে সৰগৰে শোভা চাই, নৈৰে বুকুৰে যায় নাৱৰীয়া কিনো গীত এফাকি গাই, সৰগে মৰতে সবাটো জিলিকা অসমী আইকে চাই। এই গীতটো এবাৰ চেষ্টা কৰি চাওঁ, ঠিক আছে?

0: খুব ভাল লাগিল আৰু তেখেতসকলৰ সৈতে চৰ্চা আগবঢ়াই লৈ গৈ আপুনি নিশ্চয় খুব ভাল পালে। আপোনাক আমি ধন্যবাদ জনাইছো। আকাশবাণী গুৱাহাটী ষ্টুডিঅত যুৱ কৰ্মশালাৰ দুটি খণ্ডত আপোনাক আমি লগ পালো আৰু আপুনি যিধৰণে সংগীতৰ চৰ্চাৰ ক্ষেত্ৰত জড়িত হৈ আছে, নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক আপুনি বাট দেখুৱাই গৈছে, আপুনি বিভিন্ন কৰ্মশালাত তেখেতসকলক প্ৰশিক্ষণ দিছে, আকাশবাণী ষ্টুডিঅত আহি আপুনি আমাৰ অনুষ্ঠানত ভাগ লৈছে, আপোনাক আমি বিশেষভাৱে কৃতজ্ঞতা জনাইছো।
1: ধন্যবাদ।
0: মই ধন্যবাদ জনাব বিচাৰিছো হিমাশ্ৰী, প্ৰত্যুষা, দীক্ষিতা, তনয়া, প্ৰবাল আৰু উপাসনা শিৱমক ধন্যবাদ জনাইছো, স্নেহা পাঠক, ডেইজী গগৈ আৰু দিব্যজ্যোতি কলিতাক। আৰু শ্ৰোতাসকল, যুৱ কৰ্মশালাৰ অসমীয়া চিৰসেউজ গীত এই শৃংখলাৰ আজি এই খণ্ডটি ইমানতেই সামৰিছো। নমস্কাৰ।
2: ইমান পৰি শ্ৰোতাসকলে যুৱ কৰ্মশালা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আজিৰ বিষয় আছিল আনন্দীৰাম দাস আৰু পুৰুষোত্তম দাসৰ ৰচিত গীত। সমল ব্যক্তি হিচাপে অনুষ্ঠানত উপস্থিত আছিল বিশিষ্ট কণ্ঠশিল্পী কবীন্দ্ৰ দাস। স্নেহা পাঠকৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

প্ৰিয় শ্ৰোতা, প্ৰতিজন ব্যক্তিৰ জীৱনতে প্ৰেমৰ থাকে এক সুকীয়া স্থান। প্ৰেমৰ আছে স্বকীয় মাধুৰ্য, আছে অনুপম জীৱনৰ সন্মোহন। প্ৰেমৰ আগমনে হৃদয়ৰ খৰাং নোহোৱা কৰি মনলৈ নমাই আনে শাওনৰ ঢল। প্ৰেমৰ আকুলতাই জীৱন কৰি তোলে জীপাল, উন্মনা কৰি তোলে মন গহন। বিশেষজনৰ উপস্থিতিয়ে বিশেষ কৰি তোলে সময়, অজানা অনুভৱে পাতে মধুময় সুখৰ আলয়। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত শুনোৱা হওক এনে এক অনুভৱেৰে সিক্ত জুবিন গাৰ্গৰ কণ্ঠৰ দুটি গীত।

মোৰ অনুভৱৰ গীত অনুষ্ঠানটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ভাৰ্গৱ কলিতাই আজিলৈ ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।

লক্ষ্মী মহন্তৰ কণ্ঠত লোকগীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া শুনক ভজন। প্ৰথমে অনুপ জলোতাৰ কণ্ঠত এটি ভজন শুনাবলৈ লৈছোঁ।

ইয়াক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। নিউজ অন AIR মোবাইল এপ যোগেও শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। প্ৰিয় শ্ৰোতা, সময় হৈছে খোখক খোকিকাৰ প্ৰিয় গীতাৰে সজোৱা অনুষ্ঠান ৰামধেনুৰ। আজি ৰামধেনুৰ সৈতে আপোনাৰ নিচেই কাষত মই শৰ্মিষ্ঠা।

ভাৰতীয় লোকসংগীতৰ এক অপৰিহাৰ্য বাদ্যযন্ত্ৰ বাঁহী। বাঁহীৰ সুৰে আকুল কৰে সকলোকে। অসমৰ প্ৰায় সকলো জনগোষ্ঠী লোকসংগীতত বাঁহী ব্যৱহাৰ কৰে। বাঁহীৰ সুৱদি সুৰে মনত অনেক ভাৱৰ বুৰ বুৰণি তোলে। সেই সুৰৰ অমিয়া যেন বৈ থাকে বুকুৱে বুকুৱে। অশান্ত মনক শান্ত কৰি তোলাৰ যেন শকতি আছে বাঁহীৰ। পুৱাৰ পৰা নিশালৈ শুনি থাকিলেও আমনি নলগা এই বাদ্যৰ আদৰ সৰ্বত্ৰ। জুবিন গাৰ্গৰ কণ্ঠত এই গীতটি শুনকচোন। বাঁহীৰ সুৰে আমাক চকু তাকি দিয়া ছবি এখন জিলিকি উঠিব আপোনাৰ দুচকুতো।

বাহিৰ কথা ক'লেই আমাৰ মনলৈ আহে শ্ৰীকৃষ্ণৰ ছবিখন। বাঁহীত সুৰ তুলি গোপীক ব্যাকুল কৰা কৃষ্ণ ভাৰতীয় সংস্কৃতিৰ হিন্দু ধৰ্মাৱলম্বীসকলৰ পৰম পূজ্য দেৱতা। প্ৰেমৰ আকৰ কৃষ্ণৰ বাঁহীয়ে যমুনাৰ পাৰত সুৰৰ লহৰ তুলিছিল। সংগীতা কাকতিৰ কণ্ঠৰ গীত এটি শুনাবলৈ লৈছো। সুৰৰ জাতুত ব্যাকুল ৰাধাৰ কথাৰে সজোৱা গীতটি শুনকচোন।

নিজম ৰাতি বাহিৰ মাত শুনিলে কেনে লাগিব? নিশাৰ বাহিৰ মাতত যেন থাকে এক বুজাব নোৱাৰা কৰুণতা। দূৰৈৰ পৰা ভাহি অহা সেই বাহিৰ সুৰে দুচকু ভৰাই তোলে। নিশাৰ নিস্তব্ধতা ভেদি আপোনাক বা মোক চুই যোৱা সেই বাহিৰ সুৰত থাকে আবেগ উতলি উঠা এক সুৰৰ মায়া, যি মায়াত মুজি আমি উঠি চাওঁ আবেগৰ নৈত, ঠিক চাৰু গোহাঁই গোৱা এই গীতটিৰ দৰেই।

গৰখীয়া বাঁহীৰ সুৰ শুনিছেনে কেতিয়াবা? এসময়ত গৰখীয়া ল'ৰাহঁতৰ বাঁহী আছিল এৰাব নোৱাৰা সংগী। পোহনীয়া গৰু বা অন্য জন্তু চৰাবলৈ লৈ যোৱা গৰখীয়া ল'ৰাহঁতে দুপৰৰ ৰ'দত গছৰ ছাঁত জিৰাই বাঁহীত তোলা সেই সুৰ যদি আপুনি শুনিছে, সেই সুৰ হয়তো আপুনি আজিও পাহৰিব পৰা নাই। বাঁহীটো যেন সিহঁতৰ জীৱন। পাহাৰে ভৈয়ামে সেই সুৰে আৱৰি থাকে গৰখীয়া। বাঁহীয়ে দোলা দি যায় মনত, অনেক ভাৱৰ বুৰ পুৰণি তোলে মনত। তেনে এটি গীত আহকচোন আমি শুনো।

অসমৰ বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ অতি শ্ৰদ্ধা সহকাৰে কৰা হয়। ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হোৱাৰ বাবে ভক্তি সহকাৰে এইবিধ বাদ্যৰ উল্লেখ কৰা হয়। বাঁহীক অসমত মুৰুলী, বংশী, বেণু আদি অনেক নামেৰে জনা যায়। বাঁহী আৰু শ্ৰীকৃষ্ণৰ উল্লেখ অসমীয়া সংগীতত যথেষ্ট। নানান লোকসংগীতৰ লগতে আধুনিক গীতসমূহতো ইয়াৰ উল্লেখ আমি পাওঁ। আজিৰ ৰামধেনুৰ সামৰণি তেনে এটি গীতেৰে। শুনকচোন মুন্নী বৰাৰ কণ্ঠৰ এই গীতটি।

ৰামধেনু অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, শুনাবলৈ লোৱা হৈছে ওস্তাদ আলী আকবৰ খানৰ শাৰদ বাদন, ৰাগ বেহাগ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ আলী আকবৰ খানৰ সৰোদ বাদন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 বজাৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। কাইলৈৰ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব পুৱা 5:30 বজাত। তেতিয়ালৈকে মই শৰ্মিষ্ঠাই আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।